0: आशिक जोरा बयार दे जमाती आनी खोक्ति रसब जग रसम खना पाइका आकाशवाणी आगरतला अरण पाइका चिनी तिनी हरनी ककबरक आवाई पांदा जतन हर कहा
1: আকাশবাণী আগরতলা এখন শুনবেন কলকাতা কেন্দ্র থেকে রিলে করে বাংলা সংবাদ। এর পরপরই শুনবেন স্থানীয় ককবরক এবং স্থানীয় বাংলা সংবাদ।